0: इन्हीं गीतों के साथ यही पे समाप्त होता है सुरों की रंगोली कार्यक्रम, जिसके अंतर्गत आप सुन रहे थे रूप कुमार राठौड़ के कुछ बेहतरीन गाने। फ्रीक्वेंसी मॉड्यूलेशन 100.2 मेगाहर्ट्ज पर यह है आकाशवाणी का हाफलॉन्ग केंद्र। श्रोताओं, अभी आप सुनेंगे आकाशवाणी के गुवाहाटी केंद्र से पुअर आंचलिक बातोरी।
1: आकाशवाणी समाचार के साथ मैं कनकलता।
2: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যৱস্থা, সুশৃংখলিত ভূমি প্ৰশাসন আৰু শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে মন্ত্ৰীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰৰ প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, ৰাজ্যত 2016 চনৰ পৰা বানৰ ফলত মুঠ 836 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ, গুৱাহাটীসহ ৰাজ্যৰ ঠাই বিশেষে আজি আৰু পৰৱৰ্তী 2-3 দিনত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। ৰাজ্যিক মন্ত্ৰীসভাই উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যৱস্থা, সুশৃংখলিত ভূমি প্ৰশাসন আৰু শৈক্ষিক মানৱ সম্পদ বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাই কালিৰ বৈঠকত তেজপুৰৰ মিছন চাৰিআলি উড়ন সেতু নিৰ্মাণৰ বাবে 474.25 কোটি প্ৰশাসনিক অনুমোদনৰ পুনৰ বৈধতা প্ৰদানত মঞ্জুৰি দিয়ে। একেদৰে মন্ত্ৰীসভাই অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদৰ পুনৰ গঠনৰ প্ৰস্তাৱতো অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত অসমৰ ভেনচাৰ শিক্ষানুষ্ঠান সেৱা প্ৰাদেশিকীকৰণ আইন 2011 আৰু 2013 চনৰ সংশোধিত ব্যৱস্থাৰ অধীনত সৃষ্টি কৰা পদসমূহ স্থায়ীভাৱে বাহাল ৰখাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই চৰকাৰী ভূমি বন্দোবস্তৰ ক্ষেত্ৰত ভূমিহীন লোকৰ যোগ্যতাৰ সংজ্ঞা পুনৰ নিৰ্ধাৰিত কৰিবলৈ অসম ভূমি নীতি 2019 চনত সংশোধনৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। সংশোধনী আইন অনুসৰি বৈধ নথিপত্ৰৰ ভিত্তিত 1972 চনৰ 24 মাৰ্চৰ পূৰ্বে শৰণাৰ্থী হিচাপে অসমলৈ অহা লোকসকলক বাদ দি চৰকাৰী ভূমি আবণ্টনৰ ক্ষেত্ৰত কেৱল সেইসকল লোককহে ভূমিহীন লোক হিচাপে গণ্য কৰা হ'ব যিসকলৰ পৰিয়াল অন্ততঃ 3টা প্ৰজন্ম ধৰি অসমত বাস কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। 2026-27 বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত কালি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ডঃ শৰ্মাই কয় যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। তেওঁ লগতে কয় যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ'ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু এখন সেউজ তথা বহনক্ষম ৰাজ্য গঢ়াৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই বাজেটক এখন সন্তুলিত, উন্নয়নমুখী আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিয়া বাজেট বুলি উল্লেখ কৰি ডঃ শৰ্মাই এই বাজেটে ৰাজ্যত দ্ৰুত অৰ্থনৈতিক

0: বিকাশৰ গতি প্ৰদানৰ লগতে ৰাজ্যবাসীৰ বাবে দীৰ্ঘম্যাদী বিকাশ আৰু নতুন উদ্যোগৰ পথ মুকলি কৰিব বুলি প্ৰকাশ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি দাখিল কৰা বাজেটক শাসকীয় মিত্ৰজোঁটৰ সহযোগী দলসমূহে এখন জনমুখী বাজেট বুলি অভিহিত কৰাৰ বিপৰীতে বিৰোধী দলে এয়া নতুনত্বহীন বাজেট বুলি প্ৰকাশ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে। বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল অগপৰ সভাপতি তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বাজেটখনক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বাজেট বুলি অভিহিত কৰি এইদৰে কয়।
1: অসমৰ ইতিহাসৰ অন্যতম এখন শ্ৰেষ্ঠ বাজেট বুলি মই অনুভৱ কৰোঁ আৰু তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দুয়োগৰাকীকে অভিনন্দন জনাইছো আৰু কৃতজ্ঞতা জনাইছো। এই বাজেটখন এখন জনমুখী বাজেট, ৰাজ্যখনৰ সৰ্বস্তৰৰ লোকক সামৰি লোৱা এখন বাজেট আৰু আমি ভাবো যে এই বাজেটে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাই নহয় নগৰ চহৰ সকলোকে সামৰি লৈছে, যুৱ আবাল বৃদ্ধ বনিতা শিশুলৈকে সকলোকে সামৰি লৈছে আৰু ইয়াৰ উপৰিও আমাৰ ওপৰত ন্যস্ত থকা যিকেইটা বিভাগ আছে বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ এই বিভাগলৈও যথেষ্ট ধন আবণ্টন দিছে, তাৰ বাবে মই ধন্যবাদ জনাইছো আৰু আমি চেষ্টা কৰিম যাতে 100% এই বাজেটৰ ধন সদ্ব্যৱহাৰ হয় আৰু গ্ৰামাঞ্চলৰ ৰাইজে আশা কৰা ধৰণে উন্নয়ন সম্ভৱ হয়।
0: ইফালে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক বাজেট বুলি আখ্যা দিয়ে। একেদৰে উপ বিৰোধী দলপতি ডাঃ জয়প্ৰকাশ দাসেও বাজেটত একো নতুনত্ব নাই বুলি সমালোচনা কৰে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও এই বাজেটখনক এখন অদূৰদৰ্শী বাজেট বুলি অভিহিত কৰি এইদৰে কয়।
2: আশ্চৰ্যজনকভাৱে কোনো জিলাৰ কাৰণে কোনো ইয়াতে উন্নয়নমূলক প্ৰকল্প নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট কেইটাকে ইয়াতে চিঞৰ বাখৰ কৰি কৈ আছে বোলে আমি কাজিৰঙাত এলিভেটেড কৰি দিব বনাম, সেইটো হল ফ'ৰ লাইন, ফ'ৰ লাইনত চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি বনায়, তোমালোকৰ কি ঘোঁৰাৰ ঘাঁচ কাটিবলগীয়া আছে তাতে বাজেটত, কৈছে বোলে গহপুৰৰ পৰা নুমলীগড়লৈ এইটো কি কয় মাটিৰ তলেদি সুৰংগ পথ বনাম, সেইটো ফ'ৰ লাইনৰ পইচা লোৱা সুৰংগ পথ, পইচা লোৱা টোল টেক্স লোৱা সুৰংগ পথ, এইটো চীনলৈ ভয় কৰি ওপৰত ব্ৰিজ দিবলৈ ভয় কৰি মাটিৰ তলেদি ব্ৰহ্মপুত্ৰৰ তলেদি এখন ৰিং ৰোড দিব খুজিছে, তাৰ বাহিৰে অসমে তাত পাবলগীয়া একো নাই।
0: উল্লেখযোগ্য যে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি বিধানসভাত 1,56,714.88 কোটি টকা ব্যয়ৰ প্ৰস্তাৱেৰে 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। ইয়াৰ ভিতৰত ৰাজহ শিতানত 1,18,562.23 কোটি টকা আৰু মূলধনী শিতানত 38,152.65 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বাজেটত ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদনৰ 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে। আন্তঃগাঁথনি উন্নয়নৰ বাবে 10,000 কোটি টকা এইবাৰৰ বাজেটত ধাৰ্য কৰা হৈছে। অহা 5 বছৰত 800 কিলোমিটাৰ উন্নতমানৰ পথ নিৰ্মাণ কৰাৰ লক্ষ্যৰ লগতে বাইহাটা চাৰিআলী মিছন চাৰিআলী ফ'ৰলেনযুক্ত পথো নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে। একেদৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, মৰিগাঁও দৰং সংযোগী দলং নিৰ্মাণৰ লগতে মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ'ব। অমৰাংশলৈ ৰেল পথ সম্প্ৰসাৰণৰ লগতে শিলচৰৰ দৌলত গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰা হ'ব বুলি বাজেটত উল্লেখ কৰা হৈছে। এই বাজেটত ভূমি বেংক গঠনৰ ঘোষণাৰ লগতে প্ৰতিখন জিলাত ঔদ্যোগিক উদ্যান স্থাপন কৰাৰো লক্ষ্য লোৱা হৈছে। আপোন ঘৰ আঁচনিৰ ম্যাদ আৰু 5 বছৰলৈ তথা আঁচনিৰ ঋণৰ সৰ্বোচ্চ সীমা 50 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। পৰ্যটন খণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰি এইবাৰৰ বাজেটত হোমষ্টে স্থাপনৰ বাবে 30% মূলধনী ৰাজসাহায্য আৰু 2% সুদ ৰাজসাহায্য দিয়া হ'ব বুলি উল্লেখ কৰিছে। একেদৰে অমৰাংশু হাফলং আৰু মানসত 50 তৰাকাযুক্ত হোটেল স্থাপন কৰা হ'ব। স্বাস্থ্য খণ্ডতো বাজেটত গুৰুত্ব প্ৰদান কৰি 4খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগতে প্ৰতিটো মহকুমাত 50খন বিচনাযুক্ত এফ আৰ ইউ স্থাপনৰ ঘোষণা কৰা হৈছে। এইচ আই ভি আক্ৰান্ত শিশুসকলক 1 লাখ টকাকৈ সাহায্য দিয়াৰ কথাও বাজেটত উল্লেখ আছে। ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যে 26খন জিলালৈ গজমিত্ৰ আঁচনিৰ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যত 2016 চনৰ পৰা বানৰ ফলত মুঠ 836 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় 57,57,000 বিঘা ভূমিৰ খেতি নষ্ট হৈছে। বিধায়ক ৰেকিবুদ্দিন আহমেদে সোধা এটা তৰাবিহীন প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিধানসভাত কয় যে ৰাজ্যত 2016 চনৰ পৰা 836 গৰাকী লোকে বানত, 93 গৰাকীয়ে ভূমিস্খলনত, 175 গৰাকীয়ে ধুমুহাত আৰু 372 গৰাকীয়ে বজ্ৰপাতত প্ৰাণ হেৰুৱাইছে। তেওঁ কয় যে জিলা আয়ুক্তসকলৰ পৰা লাভ কৰা প্ৰতিবেদন অনুসৰি বানসহ প্ৰাকৃতিক দুৰ্যোগৰ ফলত 2016 চনৰে পৰা 57,56,700 বিঘা ভূমিৰ শস্য নষ্ট হৈছে। এই সময়ছোৱাত প্ৰায় 2,31,100 বিঘা ভূমি খহনীয়াত জাহ যোৱা বুলি মন্ত্ৰীগৰাকীয়ে বিধানসভাক অৱগত কৰে। কেন্দ্ৰীয় সাহায্য সন্দৰ্ভত শ্ৰীমহন্তই কয় যে কেন্দ্ৰীয় চৰকাৰে পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শ অনুযায়ী ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত 3,793,60,00,000 টকা আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত 948,40,00,000 টকা অনুমোদন দিছে। ৰাজ্যই 2022 চনৰ বানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত 1,207,27,00,000 টকা, জলাশয়ৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত 692,05,00,000 আৰু গুৱাহাটীৰ বান প্ৰশমনৰ বাবে 200,00,000 টকা লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ বান স্মাৰক লিপিৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে 2016 চনৰ পৰা 344,22,00,000 টকা অনুমোদন দিয়া বুলিও তেওঁ প্ৰকাশ কৰে। উচ্ছেদ অভিযান সন্দৰ্ভত শ্ৰীমহন্তই কয় যে 2016 চনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 24খন জিলাত অভিযান চলোৱা হৈছে। তেওঁ লগতে অসম ভূমি নীতি আৰু ভূমি ৰাজহ আইনৰ ব্যৱস্থা অনুযায়ী চৰকাৰী ভূমি দখলমুক্ত কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু পৰৱৰ্তী 2-3 দিনত গুৱাহাটী মহানগৰসহ ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত গুৱাহাটী আৰু ৰাজ্যৰ দক্ষিণ আৰু মধ্য প্ৰান্তৰ জিলাসমূহত 7-12 চেণ্টিমিটাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে সকীয়াই দিছে। বৰষুণৰ ফলত ঠায়ে ঠায়ে পানী জমা হোৱাৰ দৰে সমস্যা, বান আৰু আকস্মিক বানৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত যান বাহনৰ চলাচল ব্যাহত হোৱাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। দৈনিক আৰু দূৰণিবতীয়া যাত্ৰীসকলক ধাৰাষাৰ বৰষুণৰ সময়ত পৰিস্থিতি অনুযায়ী যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু জৰুৰী নহলে যাত্ৰা এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে। দ আৰু পাহাৰৰ দাঁতি কাষৰীয়া এলেকাত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ পৰা সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 কৃষক পঞ্জীয়ন শীৰ্ষক এটি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। স্পেইন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক 2-1 গ'লত পৰাস্ত কৰে। খেলৰ 30 মিনিটত ফেবিয়ান ৰুইজে দিয়া গ'লেৰে স্পেইনে অগ্ৰগতি লাভ কৰে যদিও বেলজিয়ামে 40 মিনিটত চাৰ্লছ ডি কেটেলাৰে দিয়া গ'লেৰে সমতা স্থাপন কৰে। স্পেইনৰ হৈ মিকেল মেৰিনোৱে 88 মিনিটত বিজয়সূচক গ'লটো দিয়ে। প্ৰতিযোগিতাত আজি নিশা মিয়ামি গাৰ্ডেনছত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱে ইংলেণ্ড সন্মুখীন হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কালি পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেট সম্পৰ্কীয় বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন কাকতেই প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি ৰূপে স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতত ইয়াৰে এটা বাতৰি শিৰোনাম, 18 ধ্বজাবাহী আঁচনিৰে সমৃদ্ধ অসম গঢ়াৰ প্ৰতিশ্ৰুতি, সুৰক্ষিত বিকশিত অসমৰ লক্ষ্যৰে বাজেট। আমাৰ অসম কাকতে এটা বাতৰি, 419 কোটি টকা বাজেট ঘাটি, 2 লাখ নিযুক্তিৰ প্ৰস্তাৱ, বিজেপিৰ সংকল্প পত্ৰৰ প্ৰতিধ্বনি, কৰবিহীন বাজেটত মূলধনী ব্যয় বৃদ্ধি শিৰোনামেৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। বাজেট সন্দৰ্ভত কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। লগতে কাকতখনে বাজেটক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সম্বোধন কৰা সংবাদমেলখনতো বিশেষভাৱে আলোকপাত কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাজেট সম্পৰ্কীয় এটা বাতৰিৰ শীৰ্ষক ৰূপিজ 419 কৰোৰ ডেফিচিট।

0: বাজেট টেবলড ইন এসেম্বলি। ইপিনে, এই বাজেটক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ এটা খবৰ অসমীয়া প্ৰতিদিন কাকতে বাজেটক নতুনত্বহীন অবাস্তৱ আখ্যা বিৰোধী শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতেও বাহিৰে ৰংচং ভিতৰি কোৱা ভাতৰি আৰু পৰনিৰ্ভৰশীল বাজেট বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কৰা সমালোচনাক প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিয়েল কাকতে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰৰ পৰা অহা প্ৰতিনিধি দলৰ ভ্ৰমণ সম্পৰ্কীয় এটা বাতৰি চেণ্ট্ৰেল টীম ৰেপ্স আপ ফ্লাড এছেছমেণ্ট ভিজিট শিৰোনামেৰে প্ৰকাশ কৰিছে। ত্ৰিদেশীয় ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি নিউজিলেণ্ডত উপস্থিত হোৱাৰ এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ফুটবল বিশ্বকাপৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত, উপজ্যুপৰি তৃতীয়বাৰলৈ ছেমি ফাইনেলত ফ্ৰান্স, পেনাল্টি নষ্ট কৰিও নায়ক এমবাপেই শিৰোনামেৰে প্ৰকাশ কৰিছে।
1: ধন্যবাদ ডেভিড। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যৱস্থা, সুশৃংখলিত ভূমি প্ৰশাসন আৰু শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে মন্ত্ৰীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰৰ প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, ৰাজ্যত 2016 চনৰ পৰা বানৰ ফলত মুঠ 836 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ, গুৱাহাটীসহ ৰাজ্যৰ ঠাই বিশেষে আজি আৰু পৰৱৰ্তী 2-3 দিনত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আৰু স্পেইন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।